गजेकुल मी शहारा चीनिया शेरिया विकसित भारत जी राम जी मक्कल फम्बिलिश नटानो लिमेजा कुटुमी का कोटे अंचिन कुआजिया लियो कुलिंगाना न आरिफ लुटुलेवा न विजारा माइंडलियो विजीनी विवांगोवा मी शहारा विमे अंगेजवा कटिकमा जिम्बो योटे नामा एनो यमुंगानो विजारा लिसी मकवांबा मारा क्वांजा किवांगो चा मुशहारा व मूडा चा फैदाजा इंडिया मिया टाटु क्वा सीकु कि मेहानजीश्वा कु हकीकी सकवांबा हकूना म सहारा उलिपो आरिफा चीनी अम्पंगो हुनाओ अंगू का चीनी या किवांगो ही की मुकुआ व फन्याकाजी व जैसी अली टेउली वाह करीबूनी जनराली तिहिरा सेठ अमेसी सिटीजा हिटाजी ला कुंडलेजा उबोरेशाजी व जैसी इलिकु कबलियाना न चंगामोटो जमाजिंगीरा सलामा या नव बदली का अग्युटुबिया वेम्बो व हबारी लियो बादाय कुचुकुआ वदीफा काम मुकुआ थेरती नमूज व जैसी जनराली सेठ अली सी सिटीज क्वांबा लेंगोला जैसी ला इंडिया नी कुजेंगा जैसी ली नालो वेजेशवा ना टेक्नोजिया लीली लो तैयारी क्वासी कुजिजाजो अम्बाजो ली में वेजेशा क्वा कीलांजिया ली नालो वेजा कुफन्या काजी कटिका न्यांजा नेंगी mnaendelea kusikiliza taarifa ya habari kutoka idhaa ya Kiswahili ya Kashwani. Katika siku ya pili ya ziara yao ya kiwango cha juu ya thamani, mawaziri wa muungano Shivraj Singh Chauhan na Kiran Rijiju wakifuatana na waziri kiongozi wa jimbo la India la Arunachal Pradesh Prem Khandu walifanya utafiti wa angani wa maeneo yaliyoathiriwa na mafuriko katika jimbo hilo. Timu hiyo lilichunguza kwanza Pasikhat katika wilaya ya Siang moja ya maeneo yaliyoathiriwa zaidi kabla ya kutembelea kijiji cha Wing ili kutathmini uharibifu uliopo ardhi. Ni mafuriko ya ghafla na maporomoko ya ardhi yameanza zaidi ya nyumba 20 katika kijiji hicho na kusababisha uharibifu mkubwa kwa mashamba ya mpunga, mzao yaliyosimama na mifungo na kuacha familia nyingi zikiunga kutokana na uharibifu huo. Hadi sasa idadi ya vifo na wanne huko wengine 21 wakijeruhiwa katika jimbo hilo ambapo watu 1499 waliathiriwa katika karibu wilaya zote 28. Wilaya iliyoathiriwa zaidi ikiwa ni watu 1,757 waliothiriwa kifuatiwa na Shingeng watu 1,317,715, Kradad yenye watu 8,171 na Kamen yen watu 5,895. Rais wa India Bi Dr. Mumu leo amewataka vijana kufuata ubora kwa kuzitolea uadilifu na maadili imara ili kusaidia kufikia maono ya Bharat iliyoendelea ifikapo mwaka 2027. Akihutubia mkutano wa kwanza wa chuo kikuu cha kati cha Andhra Pradesh huko Anantapur kama mgeni mkuu, rais alisema nguvu, talenta na kuzitolea kwa vijana chukua jukumu muhimu katika kuzenga taifa zumuishi na lene ustawi. Akiwapongeza wanafunzi waliohitimu, rais alisema mkutano huo unaashiria hatua muhimu katika safari ya chuo kikuu cha vijana na pia katika maisha ya kundi lake la kwanza la wahitimu. Alibainisha kuwa wasichana walifanya vyema zaidi kuliko wavulana katika kupata medali, akionyesha matarajio na azimio linalokuwa la wanawake vijana nchini. Chama cha BJP leo kimedai kwamba serikali ya Punjab inaongozwa na chama cha Aam Aadmi imetekeleza mpango wa Viksit Bharat Jiram Ji baadaye awali kupinga. Akihutubia vyombo vya habari kuni Delhi, msemaji wa chama cha BJP Prem Shukla alihoji uamuzi wa ghafla wa serikali ya jimbo la India la Punjab wa kutekeleza mpango wa ajira vijijini wa kituo hicho. Alidai kwamba serikali ya Bhagwant Mann sasa inasifu mpango wa VBZ Ram zi kwa hofu ya kupoteza uchaguzi wa bunge. Sera ya magari ya
umeme ya